সব নদেখা ক্ষুধার্ত মানুষজন জারণ যন্ত্রণাত ক্ষোভত খঙত কারোবার উদ্দেশ্যে চিঞৰি চিঞৰি কৈছিল তোমালোকৰ পিঠিৰ চামৰাৰে মোৰ বাবে এটা আমি চিলোৱা জাৰৰ ৰাতিৰ মানুহজনৰ মুখেদি জুলুকে জুলুকে তেজ মদাৰ ফুলতকৈও ৰঙা বুলি খোৱা বাঘৰ দৰে জ্বলি থকা চকুজুৰি আদিম হিংস্ৰ কয়লাৰৰ কয়লা কৰি দিয়া মানুহবোৰে একোৰা জুই জ্বলাইছে।

জিলিকি উঠিল যৌবনৰ হাতে হাতে জীৱনৰ ইচ্ছা উঠিব লাহে লাহে টান উদ্ধত আকাশৰ পিনে দলিয়াই দিলে কেইটামান প্ৰচণ্ড শক্তি